ৱেল মাই ডিয়াৰ ফ্ৰেণ্ডছ, আপুনি খান পইলা গীত শুনি কিনে এনজয় কৰি থাকিব বুলি মই পূৰা উমেদ কৰি আছে। আৰু ৱেল নেক্সট ছং কামিং আপ এণ্ড দিছ আপলিফ্টিং ছং ৰিফ্লেক্টছ আ ৱিকেনিং অপ্টিমিজম এণ্ড দ কাৰেজ টু ব্ৰিং পজিটিভ চেঞ্জ। মাই ডিয়াৰ ফ্ৰেণ্ডছ, প্ৰগ্ৰেছ ইজ বিল্ট নট অনলি বাই মেচিনছ বাট বাই পিপল উইথ ডিটাৰমিনেশ্যন, স্কিল এণ্ড কমিটমেণ্ট। ইয়াতে শুনি কিনে এনজয় কৰিবি ৰং দে বসন্তে ফিল্মৰা নৰেশ আয়াৰ আৰু এ আৰ ৰেহমান লগা বাস্তে। মিউজিক দিছে এ আৰ ৰেহমান, লিৰিক্স প্ৰসূন যোশী। এণ্ড মাই ডিয়াৰ ফ্ৰেণ্ডছ, আপুনি খান বি আজি লগা প্লে লিষ্ট কেনেকুৱা লাগি আছে, নহ'লে বি আপুনি খান লগা মন দে থকা এটা ভাৱনা চব লিষ্টনাৰ্ছ কাৰণ লগতে শ্বেয়াৰ কৰি দিবলৈ মন থাকি আছে বোলে আপুনি চব বি লিখি কিনে পঠাই দিব পাৰিব। ফোন নম্বৰ আছে 9436805333। আৰু এই ফোন নম্বৰ কৈ দি আছে 9436805333। তাতে আপুনি কানি এফ এম স্পেচ এফ টাইপ কৰি কিনে আপুনি লগা মেছেজ লিখি কিনে পঠাই দিবি। আজি লগা ৰুমানী গীত, মানে ৰুমানী গীতটো কেনেকুৱা লাগি আছে, আৰু আপুনি বি কিবা এটা মেছেজ আমি খান লগা নেশ্যন বিল্ডাৰ্ছ কানকে দিবলৈ মন আছে বোলে আপুনি খান চবি লিখি কিনে পঠাই দিব পাৰিব।

0: Ahora fue dibujar, debemos informar, escribir. Ahora, gimana kak? Ahora, sebelum saya sokan di kantor saya lewat televisi.
1: Okay, thank you so much, Bimal Basumatri. Aro bhal bhal thakibe, aro hunibe, apni request kore laga kit. তো মাই ডিয়াৰ ফ্ৰেণ্ডছ, বিমল বসুমতাৰী ধিমাজি আসামৰা মিখান লগা ৰেগুলাৰ লিষ্টনাৰ থাকি আছে আৰু তাইৰ ৰিকুৱেষ্ট কৰি লগা গীত আমি খান শুনি আব হকীকত ফিল্মৰা মহম্মদ ৰফি আৰু ভূপিন্দৰ অৱস্থে। মিউজিক দিছে মতন মোহন, লিৰিক্স কাইফ আজমি আৰু ইয়াতে তাইৰ নাম লোৱা চবকে এইটো গীত ডেডিকেট কৰি দি আছে। শুনি কিনে এনজয় কৰিবি মাই ডিয়াৰ ফ্ৰেণ্ডছ।

0: Well, my dear friends, আজি লাগা আজি কাৰণে last lucky caller ইয়াতে কোন আছে আমি খান জানিব. Hello.
1: Hello.
0: Hello, who is calling?
1: Hello, sir ji, namaskar.
0: Namaskar, who is on the line?
1: Me. Hiram, Hirapur, Jila, Sihor, Madhya Pradesh, se Bhagwan Singh Parmar bol raha hu, sir.
0: Okay, Bhagwan Singh Varma, program mein swagat
1: hai. Parmar, Parmar,
0: Parmar. Okay, Parmar, Bhagwan Singh Varma.
1: Ji, film ka naam hai, Aaj Ka Arjun, aur gaane ke bole, Gori Hai Kalaiyan.
0: Achha, Aaj Ka Arjun.
2: Hello.
1: Ji.
0: Main dekhta hoon. Aur Kanaka Paul.
1: कानों के बोले गोरी है कलाइयां पिला दे मुझे हरी हरी चूरियां.
0: ओके और किसी का नाम लेना चाहूंगा.
1: जी हाँ, तन्नुश्री बेटियां हैं महाराष्ट्र से.
0: okay.
1: रमेश पात्र हैं, विमल भस्मतारी, अंजलि भस्मतारी है, भाईकोन मुंडा जी हैं, अमल भस्मतारी है और रमेश प्रजापति जी हैं, केसर सिंह राजपूत जी, राम बाबू शर्मा जी, मांगीलाल चंदेल जी हैं और हमारे सबसे अच्छे मित्र शिवा लोहट जी और सभी को डेलीकेट रहेगा जो लाइव सुन रहे हैं. नाम तो मैं भी भूल गया सर, आपको भी डेलीकेट रहेगा.
0: थैंक यू सो मच.
1: ठीक है, धन्यवाद सर.
0: ओके, बाय
1: बाय.
0: तो माय डियर फ्रेंड्स, अमी खान लागर रेगुलर लिसनर थकी है भगवान सिंह बर्मार মধ্য প্ৰদেশ পৰা. তাই ৰিকুৱেষ্ট কৰা লগা গীত আমি খান শুনি হ'ব আজ কা অৰ্জুন ফিল্ম ৰা লতা মংগেশকৰ আৰু শবীৰ কুমাৰ অৱস্থে. মিউজিক দিছে পাপি লাহৰী, লিৰিক্স অঞ্জন আৰু তাই নাম লোৱা চবকে এইটো গীত ডেডিকেট কৰি দি আছে. আৰু এইটোৰ লগতে মাই ডিয়াৰ ফ্ৰেণ্ডছ লাইভ ফোন ইন প্ৰগ্ৰাম আজিৰ কাৰণে ইয়াতে শেষ কৰি দিয়া হ'ব. থেংক ইউ চ' মাছ ফৰ বিং এ পাৰ্ট অফ দ্য শ্ব'. আৰু আপুনি কাৰণ চবি ইটোৰ নিচিনা আমি খান লগতে কানেক্টেড থাকিবৰ কাৰণে কৈ দি আছে. লাষ্ট গীত শুনিবি বৰবজীয়া তাহলে আপুনি খান এফ এম নিউজ হেডলাইনছ দিয়া শুনিব. এইটো ভিটাৰ ৰূপী এটা স্পেচিয়েল প্লে লিষ্ট আপুনি খান কেনে দিয়া হ'ব.

0: FM 트래커 밴. 뉴스, 뮤직, 엔터테인먼트. FM 103 메가헤르츠.
1: हाँ जी बेयर लिसनर्स जैसो मैंने दिया से रियल टाइम टू कोई मैं ट्रैफिक लगा जानकारी और यदि कोई दिया से नॉट बाउंड को लेटू तो नॉट ऑफ गोई मैं फिनी चला ट्रैफिक डायरेक्शन से हेडेड टूवर्ड्स हाई स्कूल एरिया और साउथ बाउंड टू ले साउथ ऑफ गोई मैं फिनी आया लगा ट्रैफिक डायरेक्शन हेडेड टूवर्ड्स बी यू सी तो यदि मोहन कोला टू पी एच क्यू जंक्शन में जो दिया से कोले नॉर्थ बाउंड ला डायरेक्शन दिए ट्रैफिक टू मॉडरेट आसे और साउथ बाउंड ला डायरेक्शन दिए ट्रैफिक टू लाइट आसे আগুৱা লগ ৰাস্তা লো গলিটো অল্ড মিনিষ্টাৰ চিল্ড জেল কলনী এইটো ৰাস্তা ল'ব পাৰিব পি এইচ কিউ জংচন আৰু মেজৰ জংচন মাজতে আছে গ'লে নৰ্থ বাউণ্ডাৰ ডিৰেকশ্যন দিয়ে ট্ৰাফিকটো লাইট আছে আৰু চাউথ বাউণ্ডাৰ ডিৰেকশ্যন দিয়ে ট্ৰাফিকটো হেভি আছে আগুৱা লগ ৰাস্তা ল'ব পাৰিব বাৰা মেডিকেল টু টি মডেল টু আই জি নলেবা লেডিজ মাইল ৰোড টি চি পি আৰু ৰাজু পইণ্ট মাজতে আছে গ'লে নৰ্থ বাউণ্ডাৰ ডিৰেকশ্যন দিয়ে ট্ৰাফিকটো মডাৰেটলি আছে আৰু চাউথ বাউণ্ডাৰ ডিৰেকশ্যন দিয়ে ট্ৰাফিকটো হেভি আছে আগুৱালা গ্ৰাছা ল'ব পাৰিব বক্স কাটিং টু এন এইচ এ গে টু চেঞ্চিচ পইণ্ট নলিবা পুলবাৰী টু কচুজি গ্ৰাউণ্ড টু ৰাজু পইণ্ট ৰাজু পইণ্ট আৰু চেঞ্চিচ পইণ্ট মাজতে আছে গ'লে নৰ্থ বাউণ্ডাৰ ডিৰেকশ্যন দিয়ে ট্ৰাফিকটো মডাৰেটলি আছে আৰু চাউথ বাউণ্ডাৰ ডিৰেকশ্যন দিয়ে ট্ৰাফিকটো হেভি আছে আগুৱালা গ্ৰাছা ল'ব পাৰিব চেঞ্চিচ পইণ্ট টু এন এইচ এ গে হাইস্কুল জংচন আৰু চেঞ্চিচ পইণ্ট মাজতে আছে গ'লে নৰ্থ বাউণ্ডাৰ ডিৰেকশ্যন দিয়ে ট্ৰাফিকটো লাইট আছে আৰু চাউথ বাউণ্ডাৰ ডিৰেকশ্যন দিয়ে ট্ৰাফিকটো হেভি আছে আগুৱালা গ্ৰাছা ল'ব পাৰিব বিলিগ্ৰাহাম ৰোড টু ডি পি এছ নলিবা হাইস্কুল জংচন টু টি মডেল ৰোড এন এইচ এ কে জংচন আৰু চেঞ্চিচ পইণ্ট মাজতে আছে গ'লে নৰ্থ বাউণ্ড আৰু চাউথ বাউণ্ড দুয়োটা ডিৰেকশ্যন দিবি ট্ৰাফিকটো লাইটে আছে এইটো আছে আপুনি আনি দিয়া শুনিলে ৰিয়েল টাইম দি কহিমা ট্ৰাফিক লগে জানকাৰী আনি দিয়া আছে আকাশবাণী কহিমা ইন কলাবৰেশ্যন উইথ কহিমা ট্ৰাফিক পুলিচ আজি নিমিতে ইমানতে ট্ৰাফিক আপডেট শেষ কৰি দিয়া হ'ব লৈ কালি কাণ আকৌ আপুনি আন শুনিবলৈ পাব এতিয়া আগে ভৰাই না প্ৰগ্ৰাম আনি দিবলৈ আছে ক্লাইডস্কোপ

Unitaga Sabilla, Gapner can Hindi film gun program, dear Huni SA. Akishvani FM Dragapan, XO 10 MHz, Arita Samoita Puni Pasangana, SMS request program. Jai Thakia se aro judi apnar kan itehe tune in kura se aro it ki laga program jai se jankari na thaki na se koile mane jan idea se apnar kan la pasandita git kan huni bole mona se koile mane apnar kan likhi gina pathai dibi 9436805333 te aro moi yate pra apnar kan ki film laga pra aro ki git tu huni bole mona se thik thak likhi gina pathai dise koile mane moi yate bra apnar khala pasandita git khan bajai dia hobo koi gina janai dia se to huni daga sob bilak program age te loi jay ase aro program te bar dusra git dia se well it to message to likhi gina pathai se fourth mile dipupar chumuki di mapra rokoville metha aro rokoville metha bra likhi gina pathai ase asuki tu likhi gina ase মই গলতি নহয় কইলে মানে এইটো আশিকি হ'ব পাৰে এইটো কাৰণে আশিকি টু ফিল্মত প্ৰায়ে মই বজাবলৈ আছে মই গলতি বজাই দিছে কইলে মানে আপোনাৰ যি হ'লে বি মইকে কৈ দিবি কৈ কিনে আপোনাকে জনাই দি আছে আৰু এইটো গীতটো তাৰ পৰা পচন্দ কৰি কিনে ডেডিকেট কৰি দি আছে আমাল বসুমতাৰী বিমল বসুমতাৰী সুনীতা বসুমতাৰী অঞ্জলি বসুমতাৰী Rajesh Kumar, Biren Hanse, Premika Tewa, Ramesh Patro, Hitendra Das, Bhaikan Munda, Mandira Chubake Jamir, Ramesh Patro, Akuzo Topi Brothers, Jugendra Rongpi, Shikari Rongford, Debasis, Hazarika, Sunil Pancho, Arusop, RJS Khan, Ke Yat Kurigina, Tar Dedicate Kuridia Se, Tohuribo Ashiki, Tu Film Ki Git, Gaese, Palak Muchal, Ara Rijit Singh.